0: ইএ আৰু লিগেল ছাৰ্ভিচেছ লগা ষ্টাফৰা ড্ৰাইভটি ভাগ লৈছে। ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া এফ এছ এছ ই আই ৱেষ্টাৰ্ণ ৰিজন বা সব ফুড বিজনেছ অপাৰেটৰ্ছ লগতে পেকিং নহ'লে ফুড আইটেমছ কান ছাৰ্ভ কৰিবলৈ নিউজ পেপাৰ্ছ চলাটো লগে লগে পৰা না চলা বুলি জনাই কিনে জনবাৰ হেল্থ খাতৰা কৰিবলৈ দি আছে কৈছে। মুম্বাইতে অলপ আগেদি ৱাডা বাৰ ভেণ্ডাৰ পৰা ফুড পেক কাৰণে নিউজ পেপাৰ চলা ঘটনা হোৱা পাছতে এডভাইজৰিটো দিছে, যোনটো পাছতে এফ এছ এছ ই আই আৰু মুম্বাই চিভিক পাৰ্টি প্ৰিহান মুম্বাই মিউনিচিপেল কৰ্পৰেশ্যন বা জইণ্ট একশ্যন লৈছে। এফ এছ এছ ই আই পৰা প্ৰিণ্টিং ইংকছ দি খাতৰা কেমিকেলছ দি লিড আৰু দোচৰা ভাৰী মেটেলছ মিলাই থকাৰ কাৰণে খা লোৱা বিয়া কৰি দি কিনে লম্বা সময় তাক হেল্থ খাতৰা কৰিবলৈ দিয়া ওপৰত খবৰদাৰ জনাইছে। ইটোপা নিউজ পেপাৰ্ছ কাণটো বেছিভাগ আইন হাইজেনিক কণ্ডিশ্যন দি ৰাখি কিনে খা লোৱা দি বীমাৰ কিছম হ'ব বুলি বঢ়াই দি আছে কৈছে। ইউনিয়ন ইউথ এণ্ড স্পৰ্টছ মিনিষ্টাৰ ডক্টৰ মনসুখ মাণ্ডাভিয়াৰ পৰা আজি কৈছে নাও জোৱান খাণ্ডু দেশ লগা তাকতাসী আৰু বিকশিত ভাৰত লগা স্বপ্না জাৰি ৰাখি পিছিদি শক্তি আছে। মাই ভাৰত ইউথ কনভেনশ্যন নাই দিল্লীতে কথা কৰি ডক্টৰ মাণ্ডাভিয়াৰ পৰা কৈছে কি দেশ লগা 65% পপুলেশ্যনটো উমৰ 35 লগা নিচিতে থাকি কিনে দুনিয়া দি ইণ্ডিয়াৰ সবচে ইয়ংগেষ্ট দেশখন মাজতে একতা আছে। তাৰ পৰা কৈছে কি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগা লিডাৰশ্বিপ নিচিদি চৰকাৰ বা নাও জোৱান লগা তাকত আৰু পটেঞ্চিয়েল চলাই কিনে দেশ বনাই দি বুলি আৰু ইণ্ডিয়া দি ইণ্ডিয়াটো একটা ডেভেলপ দেশ দি বদলি কৰি দি বুলি কাম কৰি আছে।
1: युवा हमारी शक्ति है, युवा हमारी आज है, युवा हमारी शान है, युवा हमारा जज्बा है, युवा हमारा संकल्प है और युवा ही देश की शक्ति है। और रेखा जी ने सही कहा, देश का 65 पॉपुलेशन बिलो 35 है, यानी कि देश युवा देश है। ए देश की युवा की शक्ति को विकसित भारत के राह पर ले जाने के लिए संयोजने का काम नरेंद्र मोदी जी ने करा है।
0: আৰু পদ্ম এৱাৰ্ডছ 2027 কাৰণে নমিনেশ্যনছ জুলাই 31 তক দিবলৈ খোলা ৰাখি আছে। মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ পৰা কৈছে কি পদ্ম এৱাৰ্ডছ কাৰণে নমিনেশ্যনছ আৰু ৰিকমেণ্ডেশ্যনছটো মাৰ্চ 15 তাৰিখ শুৰু কৰি কিনে অনলাইন বা ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল ইগলাদি ৰিচিভ কৰিবলৈ আছে। এৱাৰ্ডছটো ডিষ্টিংগুইছড আৰু এক্সেপশ্যনেল কামিয়াব আৰু ছাৰ্ভিচেছ কান সব ফিল্ডছ আৰু ডিচিপ্লিন দি আৰ্ট লিটাৰেচাৰ এণ্ড এডুকেশ্যন স্পৰ্টছ মেডিচিন ছ'চিয়েল ৱৰ্ক ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং পাব্লিক এফেয়াৰ্ছ চিভিল ছাৰ্ভিচ আৰু ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী নিচিনা কাৰণে দি আছে। মিনিষ্ট্ৰী বা কৈছে কি চৰকাৰ বা পদ্ম এৱাৰ্ডছটো পিপলছ পদ্মা দি বদলি কৰি দিবলৈ আছে। মিনিষ্ট্ৰী বা মানুহখন লগতে নমিনেশ্যনছ আৰু ৰিকমেণ্ডেশ্যনছ দি ছেল্ফ নমিনেশ্যন মিলাই কিনে দিবলৈ অনুৰোধ কৰিছে। আৰু এইটোলৈকো এতিয়া হেডলাইনছ দুবাৰ জনাই আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা ইণ্ডিয়া লগা ইকনমিক গ্ৰ'থ বঢ়াই দিবলৈ ইকনমিক এডভাইজৰী কাউন্সিল মেম্বাৰ্ছ লগতে মিটিং ৰাখিছে। নাগালেণ্ড গভৰ্ণৰ তান্ত কিশোৰ যাদৱ পৰা এমপ্লয়মেণ্ট দুখ লগতে মিলাই কিনে চামনা কৰিবলৈ দৰকাৰ জনাইছে। এডভাইজৰ টভিঅ' আইএমএ পৰা ফোম দিনদু হোম কমিউনিটি আৰু নাগা সমাজ কাৰণে কামিয়াব হিচাপ জনাইছে আৰু চেণ্টাৰ বা ইটিবল অইলছ দি ষ্টেণ্ডাৰ্ড পেক চাইজেছ ইণ্ট্ৰডিউচ কৰি ইউনিফৰ্মিটি আৰু খোলাৰু চাফা আনি দিবলৈ আছে। এইটোৰ লগত আজি চাম লগা খবৰ ইমান দি চেছ কৰি আছে। শুনি থাকিবি আহিয়াকালি ফুজৰ 7:25 মিনিটে নাগামিজ খবৰ আনি দিবলৈ আছে।